मौसम कितना मस्ताना है, तू ना जान सकी है कि रास्ता पे कौन भिड़ा सके तुके। और रास्ते पे कोई भिड़ाएंगे तो हो सके कि बात बन जाए। यू आर उजाला रेडियो है, सुनो सोमदेन सरनाम दिस की समाचार, दिल है सरनामी दोस्तों फन सुरीनाम सोमदेन उजाला रेडियो पर। In een relatie beloven we alles, toch? Konijn, hè, die staat je op hoog hega, dan beloven we van alles en nog wat. Kunnen kunnen niet behouden, hè, kunnen kunnen na niet behouden, hega. Sommigen komen hun afspraken na, sommigen weer niet. Maar deer je niet wel het, ja. Deer je niet wel het, je op jaar mee. Zo'n je beloofd krijgen, oké, niet behouden, hega. Die komen ze altijd na, toch? Echt op jaar kunnen wel. Mijne, toen je kabhi kuch kaha tha. Aur jo bhi kaha,